0: आओ अशिक जरा खनाले क्या जिन कॉक थम रो तब खनाले ने छेबोगो परक तलंग मनी कॉक रो
1: आओ छेबोगो बड़क तलंग मनी कॉको अनि यह फोगो जेतंग मनी अवों खाओ Staff Selection Commission Ibakakte Combined Graduate Level Amsukmung, the Hazar Chapish Nibaka online the Poming Blade Nahar Jogi Tongo Abuni Bagai J. Graduate Candidate Borok Assistant Section Officer Income Tax Inspector Tax assistant nokhobi juda juda debo kobangma thai nibagino kobangma post nibagino borok koilai rimano umorna nangano bishi chi chanishimi bishi nei chisni tai thamchi umorni simi thamchi nei umor jara nimano abnu kariba sct st rogni bagai hingai bishi ba kobang phana chugana তাই কুবন উকলক লাইজাক ফারংনি বাগি গাঙ্গাই বিশি থাম জড়তে ইয়াকার চাংনে আপনি বিশিঙ্গ বুড়ি রক এস সি তে এস টি ক্যান্ডিডেট ডুকনি বাগি হিঙ্গা

0: अब तो तिमी लाङमा हो अब जाने जा सान्तुमा नि काइथर जाने जा सोइरहमा नि अब न माग नै बोले
1: कस्तो छैन
0: काम सोइरहकै भए काम खा हामी सोइरहकै भए खाम जाँ खा ब अब गनाङ ना मुजुं फानो नि नि कपाल सैयाखे करै खैनिं के गनाङ नायबा टांगमा तो टांगो तो न टांगया तो करै टांगमा सिनि बायब गनाङ याबला बायगो बतो ना नांग
1: आओ तब जानि कपालो जे सिजक तो मनि एबा चिनि सामुं हमुनि बिसिंति ब जों कबांगमा सामुन खलाय थांग मानो कबांगमा मान मुंग न मनि मानो हे देबना
0: मान मान आओ तपनो अफनो खायनानि नङा सामुनो खायना नांता जों खायाखै बर' मानाबा जानो जाया बाहाय खाय मानाबा
1: आबनो जों कैसा कक वानजि कक बाय कैसा कक खाना मानि दङ कष्ट करले केष्ट मिले निने आबो जों आगिन सिमिन खानाय माने सामुं खाय खांगाय नों बिनि फल मानाय न अस खाय खाय जों
0: मस्तम ना आजा गागि नागि ब्रिजु बुरा र सामा खानाव তাৰমা তো টাঙ মা আন জীৱনো টাঙ নে চামু পতৰ পত খাই ফেকা আব তাকাই চাবায়া চাই আব সীমা কৰি অনেক কষ্ট খাই ফেকা যখন নুখুং খাকা খাই ন বছৰ বহাব দুনিয়ানি চামু ন টাঙে মা চাখা খায়ে মা চাখা টাঙে চামু ন মা টাংখা আব ন কৰি বা পচাব তিনি পুচিনা নাংমা বাই
1: আপোন চিং জানি জানি বাইক সৃজাক জানি জানি কপালো সৃজাক নি মা কৈছিলে ইউতা না
0: আটাই জৰ্মনি খাই আন মা বাবু গনাংনি বসাতে নগ মাই মাই রং নিনে কোনোসং বিয়াল কৰি বাবাইয়া নং বাইয়া গা আবু বুমা বুফানে বাইক বাই চাই ফেগা হিজা কাটা গাই আমি বাইক বাই চাৰ আং দুখং খাও আং গান খাইতো আনি বাইক তং খামু সিমা
1: হাঙ্গাটা
0: বাইক কৰি নুখং খাওই কিস্তি খাই মানে নুখং টাং সৌকা টাং মাব টাং খাব সামু মেয়ানি টাংমু ন টাঙি মাছ খাব চানা খাই সীমাজে কৰি চাইকেল মানানি
1: বলংবাই
0: বলংবাই ন খিতানিব ফালে মাছ খা বল ফিলিব ফালে মাছ খা ওয়া টানিব গনে গনেখে ওয়া টানিব ফালে মাছাখাইব ফালে মাছাখা মইয়া ফাইব ফালে মাছাখা বুঁহব ইয়াগল চৌব মাছাখা বুঁহি মাই চৌলি মাছাখা গাই গোবা সামু ন মা খাইছোকা আনি কপালো যে মামু মানে টান হাইনাবা বড় ইয়ক নাবা নিনি মান খাইছে আবো গাই সৈ সৈ সমাজ আমি গাকাইবা নং মা খাই নাই বোলা তখন আং এসেবান দুঃখ মানথন এসেবান কষ্ট মানথন হু খাবর আং আসুন খাইগা আইজুন হু খবর সাইজুন খাইর খাই গোবান খাইগা তব বসনি মাই চারানো কারে ছয় মাস নি রাতা আনতে খাই দেশপাংথন যে মামানি ঈশ্বর বাং মানে তখন আং আবাই আং খাবাই আতা আংস তাবো মুসে কষ্ট খাই মাছা ফান আগে তো আং মা পরে আনি কচু কবানো বামনা নামনা বাকি আনি মা আবো টাংরাক টুকটাং যাই টাংবাই আবো মাংস ওয়ান সুগ অংকাই স্কুল হনা নাইয়া কচু কবানো নাই মা দঙ মা পরে হাই তখন আং বসাও ওই যদি ফানো কষ্ট খাই ফোন আন বসা খরম খরম খর বলি আং পরে দিতা
1: মানজাকমানি কষ্ট মানে আবন তাই বসাপতি রক্তা মানজক থ আমি খা কাউন সুকানি
0: আপনি সেলাই আন বসাপতি রক আং হাই দারু আতই বলং বাই দামা জাথু আবন আং ওয়ান থা মোটাই রং আং তো বিশা বিরো আং মোটাই রং খুলুম তা মা আন আং অর্ডার খাই জীবন ফান বরং এলাম

0: बखा बाई दंनाय बरकनो जों बाहायखे बखा थांसारनाय दिनैनि वानसुमुं पान्दाव अबुनो वानसुमुं दंनाय फादि गांगे जों आं तो नरकनि ककदुंनो नासिङै दङ आसम फायो आसम थागै थांगो आफायङै दङ फादि गे दाबो ककदु खायनो हाय फायफियोका यासागि नेलायनाय साबत हेलो
1: हेलो
0: आउ लामसगतै दिफोर गाहामिया फारो आउ आउ सागर दिस
1: यांग दुगरेन दर्शन
0: दुगरेयानि दर्शन
1: दिवा थुमन पान्दा जानजावा थुमन दे थानाय थांखै
0: आउ जानजावान सुमानिनो जेफ्रु खरसासक बरक रमदि मुंसासक सामुंग्राय फानो सायांग जागै बखा बाय जागै दंखा हंगा बाहायखे सेंग बनो बखा थांचारनाय
1: आउ आबो तो अनेक कक हानो किंतु अनेक बरग बरग मालाय खथलाय कक खलाय आनि मो हान दंखा आनि मो हान दंखा नि खलाय दंवा
0: आउ आउ
1: गाबो केंदो जे निजिनि जे अनलाइन बरग दल तंगमन बरग
0: আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছালাই কা আবরং বাইন ছালাই বিছু ছ Bono buka tangsara nai. Hanya hai kok duk tak kisah pajak tonga ba. Yasagi nilai nai. Ozora wobo sabu batong pi. Halo.
2: Ang parna malam dia pernah cari tonga bukuk duk rani.
0: Aw, aw lam suka di program hamia faro.
2: Hanya mau bukuk ni no prosna ni wotona. Kisah rinah nai manung khatulak cium kata bukuk tak kisah zora nai. Kita yang kangka.
0: Zora pai tangka belaman baga yang cai mak langka.
2: Nungte bomo te wan sukita tong di nungte mesti samong kai pulung di ahai am te rok ni chana kala jago ta boko angkai.
0: Aw aw.
2: Ikan lagi ini uyak kalau kau tengah rono bo. Tengah tangsu. Nukung kai terma jara rok amah hai ke tengah angkai si nukung one kai bay kala yo amah kai balai ke jayang asung mesis namu tung borok amah hai samong kota tangsu ta boko.
0: Aw aw. Sila panu beri panu.
2: Dah
0: dah dah ko. Hambai hambai. Aw, belanya hambai sini buku sono malano. Aw, am hanya seng kebang mana nunggu tunggu. Tam Himalaya table social media ju wo tonggu kebang ma internet asakeno speeding mani bagai seng kisak yasi bai kisak tang rekhen se jespano phai thangu mungsa sek bukuk bai yang sinya ding yang bukuk bai chai rekhen se je ang musung mani abunu phai thangu abun